बाया रे तोरी जान ते बाया, आमी भाती बेलाय ও আমি ভাতি বেলায় পারে ঘাটাতে কান্দি গো দাঁড়াইয়া দিন বন্ধুরে।